0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নলবাৰীৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ, অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 2,29,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য, লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ, আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শোলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটোৰ উৎপাদন কাৰ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকিব। এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ ঔদ্যোগিক বিকাশ, স্থানীয় অৰ্থনৈতিক উন্নয়ন আৰু কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। 778 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পেপচিকো গ্ৰীণফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও 500 গৰাকী লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ইয়াত 75% মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি 22,000-23,000 মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে। এই উদ্যোগৰ পৰা জিলাবাসীয়ে লাভ কৰিবলগীয়া সুফল আৰু আজিৰ উদ্বোধনী অনুষ্ঠান সন্দৰ্ভত এয়া আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতা।
1: নলবাৰী জিলাৰ টিহু বিধানসভা সমষ্টিৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগটো আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইতিমধ্যে আজিৰ উদ্বোধনী অনুষ্ঠানৰ বাবে জিলা প্ৰশাসন আৰু উদ্যোগ কৰ্তৃপক্ষই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি নিজেই উদ্যোগস্থলীত উপস্থিত হৈ প্ৰস্তুতি নিৰীক্ষণ কৰে। উল্লেখযোগ্য যে নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনে অঞ্চলটোৰ ঔদ্যোগিক বিকাশ আৰু স্থানীয় অৰ্থনীতি আৰু সম্ভাব্য কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোৰ 46.20 একৰ ভূমিয়ে সামৰা এই প্ৰকল্পটোত প্ৰায় 500 লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন লাভ কৰিব বুলিও আশা কৰিছে।
0: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে দুয়োখন ৰাজ্যত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি আশ্বাস দিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষীপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। ৰাজ্য চৰকাৰে পশুধনৰ বীমা সেৱা লাভ আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি বিচাৰিছে। এই পুঁজিৰে 2026-27 বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰাৰম্ভিক পৰ্যায়ত মুঠ 2,29,646 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অধীনত এই বীমা সেৱা আঁচনি ৰূপায়ণ কৰিব। বিভাগীয় তথ্য অনুসৰি আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2,11,25,000 টকা প্ৰদান কৰিছে। আঁচনিখনৰ বাবদ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 23,47,000 টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ ব্যৱহাৰ অনুসৰি পৰৱৰ্তী সময়ত অধিক ধন প্ৰদান কৰিব। আঁচনিখনৰ অধীনত ডাঙৰ পশুৰ ভিতৰত গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত 30,000, গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত 40,000 আৰু ভেড়া ছাগলী গাহৰিৰ ক্ষেত্ৰত 3,000 টকা ধাৰ্য কৰা হৈছে। গাখীৰ দিয়া গৰুৰ ক্ষেত্ৰত এবছৰৰ বাবে 873 টকাৰ প্ৰিমিয়াম ধাৰ্য কৰা হৈছে। এই প্ৰিমিয়ামৰ 85% অৰ্থাৎ 742 টকা ৰাজসাহায্য হিচাপে দিয়া হ'ব। গাখীৰ দিয়া ম'হৰ ক্ষেত্ৰত এবছৰৰ বাবে 1,164 টকাৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে 989 টকা চৰকাৰে প্ৰদান কৰিব। কৃষকে প্ৰিমিয়ামৰ 15% অৰ্থাৎ 13 টকা দিব লাগিব। গৰু আৰু ম'হৰ ক্ষেত্ৰত প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ বাবে 10টা পশুধনত সীমাবদ্ধ কৰা হৈছে। হিতাধিকাৰীয়ে ভেড়া আৰু ছাগলীৰ ক্ষেত্ৰত সৰ্বাধিক 100টা আৰু গাহৰিৰ ক্ষেত্ৰত 50টালৈকে বীমা কৰাৰ সুবিধা লাভ কৰিব। বান, ঘূৰ্ণীবতাহ, দুৰ্ভিক্ষ বা অন্য আকস্মিক পৰিস্থিতি, ব্লেক কোৱাৰ্টাৰ ৰোগ, হেমৰাজিক, ছেপ্টিকেমিয়াৰ, চবকা, এন্থ্ৰাক্স আদি ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হলে হিতাধিকাৰীয়ে বীমাৰ ধন লাভ কৰিব। পশুধন বীমা আঁচনিৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰী নীলিমা দেৱীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: পশুপালন বিভাগৰ উদ্যোগত এখন এনেকুৱা বীমা, আগতে এনেকুৱা আছিল খেতি মাটি যিবিলাক আছে, খেতি বাতি কৰা যিবিলাক তেনেকুৱাবিলাক ইঞ্চিয়ৰ ব্যৱস্থা আছিল, মানুহৰ ইঞ্চিয়ৰ ব্যৱস্থা আছিল। এইবাৰ আমাৰ যিবিলাক পশুধন ইঞ্চিয়ৰ কৰা এটা ব্যৱস্থা আমাৰ ইতিমধ্যে হাতত লৈছে। ইয়াত আমাৰ ডাঙৰ জীৱ পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি আৰু সৰুলৈকে ইঞ্চিয়ৰ কৰি উঠি তেওঁলোকৰ নিজাকে 13% আৰু বাকী 87% অসম চৰকাৰৰ পৰা পাব ক্ষতিপূৰণটো। এইটো মানে ব্যৱস্থাই আমাৰ অসম চৰকাৰৰ পশুপালন বিভাগে আজি ইয়াতো আৰম্ভ কৰিছে। ইয়াৰ পিছত এতিয়া আমি পৰ্যায়ক্ৰমে এটা বহু প্ৰচাৰ কৰিম। এতিয়া চাওক আমাৰ বাজাজৰ জৰিয়তে এইটো আমাৰ বাজাজ দায়িত্ব দিয়া হৈছে এইটো ইঞ্চিয়ৰ কামখিনি, আৰু এটা নম্বৰ এতিয়া মোৰ ঠিক মনত নাই, আজি নতুনকৈ এটা লঞ্চ হৈছে নাম্বাৰ এটা, সেই নম্বৰটোত তেওঁলোকেতো আমি প্ৰচাৰ কৰি দিম, সেই নম্বৰটোৰ লগত যোগাযোগ কৰিলে তেওঁলোকে পাই যাব। আৰু তাৰোপৰি আমাৰ ডিষ্ট্ৰিক্টতো আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট এটা আছে, গতিকে তেওঁলোকেও বিশেষকৈ দায়িত্ব যিসকল কৰ্মচাৰী আছে বা বিষয়া আছে তেওঁলোকে এইটো প্ৰচাৰৰ ক্ষেত্ৰত আগভাগ ল'ব।
0: ইপিনে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্প সাৰথি কৰি ৰাজ্যৰ কৃষিখণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। কৃষি বিভাগে চলিত বছৰ প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্ৰদানৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱা তেল অভিযান, তৈলখেজুৰ, ফলৰ পুলি বিতৰণৰ অগ্ৰগতি, উদ্যান শস্যৰ প্ৰসাৰ আৰু কৃষকসকলৰ বাবে অতিৰিক্ত আয়ৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ বুজ লৈ শ্ৰীহাজৰিকাই তৈলখেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ যোৱা মাহত তৈলখেজুৰ ৰোপণৰ নিৰ্ধাৰিত লক্ষ্যত 99.5% সাফল্য লাভ কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অভিযানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তৈলখেজুৰৰ ৰূপায়ণৰ কাম ত্বৰান্বিত কৰিবলৈও কয়। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই 93.36% কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। জিলাখনৰ 6টা অঞ্চলত গৃহ গণনাৰ কাম 100% সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ মহাপঞ্জীয়ক ভাৰতী চান্দাই এই বিষয়ে প্ৰকাশ কৰিছে। জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে 74% কাম সম্পূৰ্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত 36% আৰু 14% কাম সম্পূৰ্ণ হৈছে বুলি উপ মহাপঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শক্তি আৰু সম্পদ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত কালি 2027ৰ বিশ্ব বহনক্ষম উন্নয়ন শীৰ্ষ সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ু সহনশীলতা আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অদূৰ ভৱিষ্যতত জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয় দুটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিব। অসমৰ বাবে উন্নয়ন আৰু ঔদ্যোগিকীকৰণৰ সমান্তৰালভাৱে কিদৰে পৰিৱেশ বহনক্ষম আৰু জলবায়ু অনুকূল কৰি ৰাখিব পাৰি সেই বিষয়ে এই কাৰ্যসূচীত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: আজি টেৰীৰ সহযোগত ইয়াতে অহা বছৰ যিখন ৱৰ্ল্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট সামিট দিল্লীত হবলৈ গৈ আছে তাৰ কাৰ্টেন ৰেজাৰ প্ৰগ্ৰেম ইয়াত হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিত। আমাৰ কাৰণে এই ছাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়ন অত্যন্ত প্ৰয়োজনীয় আৰু সেইকাৰণে আজি মই ইয়াত যথেষ্ট অভিজ্ঞ ব্যক্তি আছে, টেৰীতো যথেষ্ট অভিজ্ঞ ব্যক্তি আছে বা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ অভিজ্ঞতাই আমাক এই উন্নয়নক বহনক্ষম কৰি কেনেকৈ উন্নয়ন কৰিব পাৰি তাৰ যিটো ডাইৰেকশ্যন সেই ডাইৰেকশ্যনটো অসম চৰকাৰক দিবৰ কাৰণে অনুৰোধ কৰিছো যাতে আমি আমাৰ উন্নয়ন উদ্যোগীকৰণ সকলো একেলগে কৰিব পাৰো, তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে এখন সুন্দৰ পৃথিৱী আমি গঢ়ি ৰাখিব পাৰো, সুন্দৰ পৃথিৱী জীয়াই ৰাখিব পাৰো। গতিকে এই ধৰণৰ কথাৰ কাৰণে মই আজি ইয়ালৈ আহি সকলোৰে লগত কিছু সময় কটালো আৰু সকলোকে মই ধন্যবাদ দিছো আৰু ভৱিষ্যতে মাৰ্চ মাহত হবলগীয়া এই সামিটলৈ শুভেচ্ছা জনাইছো আৰু খুব সুন্দৰভাৱে অসম চৰকাৰৰ তাৰ সহযোগিতাৰে কামখিনি আগবঢ়াই নিব।
0: অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিছে। বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত অসম যুৱ পৰিষদৰ এখন বৈঠকৰ পাছত পৰিষদৰ সাধাৰণ সম্পাদক বিজন বায়নে কালি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ৰাজ্যৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ বাবে দাবী উত্থাপন কৰি আহিছে। কেবল ৰাজ্যিক পৰ্যায়ত এই সমস্যা সমাধানৰ চেষ্টা চলাই থাকিলে ইয়াৰ স্থায়ী সমাধান সম্ভৱ নহয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীবায়নে কয় যে অসমৰ এই সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি কেন্দ্ৰীয় চৰকাৰে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই উদ্দেশ্যে নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ স্পীকাৰ অডিটৰিয়ামৰ পৰিষদৰ উদ্যোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰত দেশৰ বিশিষ্ট সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক ৰাজদীপ সৰদেশাই, জলসম্পদ বিজ্ঞানী তথা গুৱাহাটী আই আই টিৰ অধ্যাপক ড০ অৰূপ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ভাগৱত প্ৰাণদুৱৰা, লেখক সমালোচক তথা জলসম্পদ বিষয়ৰ বিশেষজ্ঞ ড০ সঞ্জয় হাজৰিকা আৰু বি বি চি এছিয়া পেচিফিকৰ লিড এডিটৰ শচীন গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। ৰাজ্যৰ জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্তৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা ভূমি সামৰি যোৰহাট জিলা আয়ুক্তৰ 5-মহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন হৈ আছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰা ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘৰ ৰেল অভাৰ ব্ৰিজখনো মুকলি কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰা বাতৰিটোক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল, অসমীয়া খবৰ আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। শেহতীয়াকৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা এখন জাননী অনুসৰি ৰাজ্য চৰকাৰে 22খন সংৰক্ষিত বনাঞ্চলৰ 239 হেক্টৰ ভূমিত 39টা প্ৰকল্প ৰূপায়ণৰ বাবে অনুমোদন দিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে সংৰক্ষিত বনাঞ্চলসমূহৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ বাবে কেন্দ্ৰৰ ওচৰত দাখিল কৰা প্ৰস্তাৱত অনুমোদন লাভ কৰা বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰে বিগত দুটা দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌবাহিনীৰ যুদ্ধ জাহাজক লক্ষ্য কৰি বেলিষ্টিক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ প্ৰত্যুত্তৰত আমেৰিকাই কালি ইৰাণৰ 5খন তৈল পৰিবাহী জাহাজত আক্ৰমণ চলাই ধবংস কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক জনমভূমি কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বান বিধ্বস্ত উজনি অসমৰ খেতিপথাৰত খেতিয়কে দ্বিতীয়বাৰলৈ কৰা ধান খেতিত সুৰপোকৰ উপদ্ৰৱে গুৰুতৰ ৰূপ লোৱা বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আৰু ভাৰতীয় ফুটবল সংস্থা তথা অসম ফুটবল সংস্থাৰ তত্বাৱধানত দুলীয়াজানৰ নেহৰু ময়দানত অহা 21 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ 9ম অইল ইণ্ডিয়া গোল্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত স্পৰ্টছ ক্লাব দিল্লী, শ্বিলং লাজং এফ চি, পাঞ্জাব এফ চি, নৰ্থ ইষ্ট ইউনাইটেড এফ চি গুৱাহাটী, এন আৰ এল নুমলীগড়, লেওলেন এফ চিকে ধৰি কেইবাটাও আগশাৰীৰ ফুটবল দলে অংশ ল'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নলবাৰীৰ বানেকুছিৰ শলমাৰীত স্থাপন কৰা পেপচিকো উদ্যোগৰ উৎপাদন কাৰ্যৰ আজি শুভাৰম্ভ। অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ। ৰাজ্য চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষত মুঠ 229,644 পশুধনক বীমাৰ আওতালৈ অনাৰ লক্ষ্য। লোকপিয়লৰ গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাত 93.36% কাম সম্পূৰ্ণ, ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ। আৰু ৰাজ্যৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতিৰ দাবীৰে আজি দিল্লীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন। এতিয়া আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: इसी भक्ति गीत के साथ ज़ेमी कार्यक्रम यहीं पर समाप्त होता है। ये आकाशवाणी का हाफलॉन्ग केंद्र है। आइए अभी आप सुनने जा रहे हैं संध्या आंचलिक बांतुरी, रिले किए जाएंगे आकाशवाणी के गुवाहाटी केंद्र से।
1: क्योंकि हमारी आंगनबाड़ी है हमारी जिम्मेदारी।
2: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নলবাৰী জিলাৰ বানেকুছিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অসমত সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 গ'লত পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ বানেকুছিৰ অসম ঔদ্যোগিক উন্নয়ন নিগমৰ ঔদ্যোগিক পামত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে 778 কোটি টকা ব্যয় সাপেক্ষে বানেকুছিৰ 120 বিঘা ভূমিত এই উদ্যোগটো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই উদ্যোগৰ লগতে 10,000 মেট্ৰিক টন আলু ৰাখিব পৰাকৈ এটা শীতল ভঁৰাল নিৰ্মাণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যোগত 200 গৰাকী যুৱক যুৱতীক প্ৰত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন 500 গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। কোম্পানীটোত 75% মহিলা কৰ্মচাৰীও নিয়োগৰ সুবিধা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বৰ্তমান সময়ত এই উদ্যোগটোৰ বাবে 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব আৰু 2030 চনৰ ভিতৰত এই প্ৰয়োজন 70,000 মেট্ৰিক টনলৈ বৃদ্ধি পাব। এই উদ্যোগৰ বাবে প্ৰয়োজন হোৱা আলু প্ৰথম অৱস্থাত পশ্চিমবংগ আৰু গুজৰাটৰ পৰা অনা হ'ব যদিও পৰৱৰ্তী সময়ত অসমতে প্ৰয়োজনীয় আলু খেতিৰ বাবে বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
3: যিটো আলু দি চিপ্ছ হ'ব পাৰে, অৰ্থাৎ এই আলুটো আমি খেতি কৰা আলুতকৈ অকণমান বেলেগ। ইয়াৰ বাবে স্পেচিয়েল বীজৰ ব্যৱহাৰ হয় আৰু স্পেচিয়েল বীজৰ খেতি কৰাৰ পিছত আমি আলু কোনেও দাম কমিল বুলি পেলাই দিব নালাগে। পেপচি কোম্পানীয়ে আমাৰ আলু কিনিব, নলবাৰী কামৰূপ অসমত উৎপাদন হোৱা আলুৰে তেওঁলোকে চিপ্ছ বনাই চিপ্ছৰ পেকেট বিভিন্ন স্থানত বিক্ৰী কৰিব। বৰ্তমান তেখেতসকলক 30,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন আছে আৰু কেইদিনমানৰ ভিতৰতে 2030 চনৰ ভিতৰত তেখেতসকলক 70,000 মেট্ৰিক টন আলুৰ প্ৰয়োজন হ'ব।
2: বিগত সময়ছোৱাত ৰাজ্যখনত 3,00,000 কোটি টকাৰ বিনিয়োগ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত 1,00,000 যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে। অসমত আৰু অধিক কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰি ৰাজ্যখনক নতুনকৈ সজোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে পেপচিকৰ এই উদ্যোগে ৰাজ্যৰ কৃষক আৰু বজাৰ ব্যৱস্থাৰ মাজত শক্তিশালী সংযোগৰ শুভাৰম্ভণি কৰিলে। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পেপচিকৰ দক্ষিণ এছিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জাগ্ৰত কটেচাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি IIT গুৱাহাটীত আয়োজিত MC² + ইগনাইট IIT গুৱাহাটী আউটৰিচ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে অসমক গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে আন্তঃগাঁথনি আৰু ঔদ্যোগিকৰণৰ ভেটি সুদৃঢ় কৰাৰ পাছত অসমে এতিয়া উদ্ভাৱন, প্ৰযুক্তি আৰু ষ্টাৰ্টআপৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ঔদ্যোগিক জটিলতাসমূহৰ দূৰীকৰণে ৰাজ্যৰ বাবে সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
4: আজি আমাৰ অইল ইণ্ডিয়া, নুমলীগড় ৰিফাইনেৰী, IIT গুৱাহাটী সকলোৱে লগ লাগি আমাৰ ইয়াত এটা এনাৰ্জি ছেক্টৰৰ ইনকিউবেশ্যন হাব গঢ়ি তোলাৰ চেষ্টা কৰিছে। MC Square বুলি এটা কোম্পানী কৰা হৈছে, যাৰ উদ্যোগত ইনকিউবেশ্যনৰ ষ্টাৰ্টআপ এক্টিভিটি হ'ব। অসমত NRL, গেছ ক্ৰেকাৰ, অইল ইণ্ডিয়া এওঁলোকে বহুত সময়

0: গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস। আত্মহত্যা ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত আজি এই উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিএছচি নাৰ্ছিং মহাবিদ্যালয়ত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাই ৰাইজক শাৰীৰিক স্বাস্থ্যৰ সমান্তৰালকৈ মানসিক স্বাস্থ্যকো সমানে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়। আত্মহত্যাৰ দৰে জটিল সামাজিক মনস্তাত্বিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে মুকলি আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ আলোকপাত কৰে। বিশ্বনাথ জিলাতো আজি ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত আত্মহত্যা প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত জিলা চিকিৎসালয়ৰ অধীক্ষক, জ্যেষ্ঠ চিকিৎসকৰ লগতে ভালেসংখ্যক চিকিৎসা কৰ্মী, আশাকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। বৰপেটাৰ জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয় চৌহদত আয়োজিত অনুষ্ঠানত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰকে ধৰি জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বিষয়া, কৰ্মচাৰী, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যাপক, অধ্যাপিকা, স্বাস্থ্যকৰ্মী আৰু শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি অধ্যক্ষগৰাকীয়ে মানসিক চাপত ভোগা ব্যক্তিসকলৰ প্ৰতি সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ গঢ়ি তোলাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীনৰ মনোৰোগ বিভাগ আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত এই দিৱস উদযাপন কৰা হয়। উল্লেখযোগ্য যে সমাজৰ পৰা আত্মহত্যাৰ প্ৰৱণতা দূৰ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে 10 ছেপ্টেম্বৰৰ দিনটোত এনে কাৰ্যসূচী লোৱা হয়। এই বছৰ আত্মহত্যা প্ৰতিৰোধ দিৱসৰ মূল বিষয়বস্তু হৈছে আত্মহত্যাৰ ধাৰণাৰ পৰিৱৰ্তন, নিজক হত্যা কৰিবলৈ ইচ্ছা কৰা, আত্মহননৰ প্ৰস্তুতি বা পৰিকল্পনাৰ বিষয়ে আলোচনা, অত্যধিক অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা, অপৰাধবোধ, সামাজিক মাধ্যমযোগে আত্মহননৰ ইচ্ছা প্ৰকাশ কৰা বা অহৰহ নিৰাশাবাদী মতামত প্ৰকাশ কৰা, আগতে উপভোগ কৰা কাম কাজৰ প্ৰতি তীব্ৰ অনীহা আদি আত্মহত্যাৰ প্ৰৱণতাৰ লক্ষণ হ'ব পাৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত পৰ্যবেক্ষকসকলৰ উপস্থিতিত আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নিৰ্বাচন আয়োগৰ দ্বাৰা নিযুক্ত সাধাৰণ পৰ্যবেক্ষক অমৰ কুশৱাহা আৰু ব্যয় পৰ্যবেক্ষক বাসুকী নাথ ঝা উপস্থিত থাকে। বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্তই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে হাতত লোৱা প্ৰস্তুতিসমূহ ব্যাখ্যা কৰে। লগতে ভোটগ্ৰহণৰ অন্তত নথি পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া আৰু EVM সুৰক্ষিতভাৱে সংৰক্ষণৰ বাবে চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু 10খন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় স্থাপন কৰিবলগীয়া ষ্ট্ৰংৰুম সম্পৰ্কে অৱগত কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ অধিবক্তাই সুস্মিতা গোস্বামীক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত জেৰা কৰে। উল্লেখযোগ্য যে যোৱা দুটা দিনত অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই তেওঁক জেৰা কৰিছিল। সাক্ষ্য প্ৰদানৰ অন্ত পৰাৰ পাছতে শ্ৰীমতী গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শিল্পীগৰাকীৰ ন্যায়ৰ বাবে সকলো তথ্য প্ৰমাণ আদালতত প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। গোলাঘাট আৰক্ষীয়ে খাৰুৱা তেল চুৰিৰ অভিযোগত সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাটৰক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আজি এখন সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তথ্য প্ৰমাণৰ ভিত্তিতে আৰক্ষী বিষয়াগৰাকীক আটক কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে ONGCৰ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰা এটা চক্ৰৰ সৈতে আৰক্ষী বিষয়া শ্ৰী পাটৰৰ সম্পৰ্ক আছিল। তেল চুৰি চক্ৰটোৰ পৰা বিষয়াগৰাকীয়ে নগদ ধন লোৱাৰ তথ্য লাভ কৰা গৈছে বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে সৰুপথাৰৰ তেল চুৰিকাণ্ডত এতিয়ালৈকে মহিলাসহ মুঠ 5 জন লোকক আটক কৰা হৈছে। প্ৰাৰম্ভিক তদন্তত অঞ্চলটোৰ আন কেইবাজনো লোক ইয়াৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰা গৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। এই চুৰি তেল পশ্চিমবংগলৈ সৰবৰাহ কৰা হৈছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই কাণ্ডৰ সৈতে জড়িত লোকৰ সন্ধানত গোলাঘাট আৰক্ষীয়ে পশ্চিমবংগতো অভিযান চলাব বুলি জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিত হুৰপোকৰ আক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগে বিশেষ তৎপৰতাৰে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ উদ্যোগত হুৰপোকৰ দৰে আক্ৰান্ত বিভিন্ন এলেকাৰ কৃষিভূমিত কীটনাশক দ্ৰব্য প্ৰয়োগৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক ঔষধো বিতৰণ কৰা হৈছে। চফৰাই কৃষি চক্ৰৰ অন্তৰ্গত

0: খাৰঘৰীয়া দেওঠাইক আৰু কৃষিভূমিত আজি ড্ৰোনৰ জৰিয়তে কীটনাশক দ্ৰব্য ছটিওৱা হয়। জিলা কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰ তথা ডিব্ৰুগড়ৰ যৌথ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কৃষি বিজ্ঞানীসকলে অঞ্চলটোত আজি কৃষকসকলক শুৰ পোক নিয়ন্ত্ৰণৰ উপায়সমূহৰ বিষয়ে অৱগত কৰোৱাৰ উপৰি সঠিক আৰু নিৰাপদভাৱে কীটনাশক দ্ৰব্য প্ৰয়োগৰ সন্দৰ্ভতো পৰামৰ্শ দিয়ে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তিৰা নেডেকাই।
1: মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আজি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ অনুষ্ঠান আৰু সমন্বয় সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত ডঃ নীলাক্ষী বৈশ্যই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত মাতৃ আৰু শিশুৰ পৰিপুষ্টিৰ লক্ষ্যৰে বিভিন্ন বিভাগৰ সমন্বিত পৰিকল্পনা আৰু তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়। সভাত চাহবাগিচা অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন আৰু ৰক্তল্পতাগ্ৰস্ত শিশু চিনাক্তকৰণৰ ব্যৱস্থা ল'বলৈ যৌথ স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ক নিৰ্দেশ দিয়া হয়। তদুপৰি বিদ্যালয়সমূহত পোষণ চেম্পিয়ন বাছনি আৰু পুষ্টি সজাগতা কাৰ্যসূচী ৰূপায়ণৰ বাবে বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ক দায়িত্ব অৰ্পণ কৰা হয়। একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগক পানী পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি সজাগতা অভিযান আৰু বিশুদ্ধ খোৱা পানীৰ যোগান নিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। ডাক বিভাগক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু সুকন্যা সমৃদ্ধি যোজনাৰ বিষয়ে সজাগতা বৃদ্ধি তথা মাতৃ আৰু কন্যা শিশুৰ কল্যাণমূলক আঁচনিসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে সমন্বয় বৃদ্ধিৰ আহ্বান জনোৱা হয়। দৰং জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজি বিয়লি নৱম ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি জিলা আয়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিভিন্ন ৱাৰ্ডৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাইজৰ দল ফৰাম ফৰ ছচিয়েল হাৰ্মনীৰ লগতে কেইবাগৰাকীও নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ স্থানত কাছাৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তুলিছে। গুৱাহাটী মহানগৰৰ গড়চুক আৰক্ষীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগত আজি অসম সচিবালয়ৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ বিষয়া দেৱলীনা পাটোৱাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক্ত বিষয়াগৰাকীয়ে সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ আশ্বাস দি তিনিজন লোকৰ পৰা 45 লাখ টকা উৎকোচ লৈছিল। এই বিষয়ে ভুক্তভোগী লোককেইজনে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে। চীনৰ মকিত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে পাকিস্তানক 19-0 গলত ধূলিচ্ছা কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। খেলখনত আৰম্ভণিৰ পৰাই ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনৰ এই অন্যতম বৃহৎ জয় সাব্যস্ত কৰে। ভাৰতে 19টা গ'ল, 18টা পেনাল্টি কৰ্ণাৰ আৰু 1টা পেনাল্টি ষ্ট্ৰক লাভ কৰাৰ বিপৰীতে পাকিস্তানে 1টাও গ'ল, কৰ্ণাৰ অথবা পেনাল্টি ষ্ট্ৰক লাভ কৰাত ব্যৰ্থ হয়। ভাৰতৰ হৈ পূজা মালিকে 3টা গ'লেৰে হেট্ৰিক অৰ্জন কৰে। ভাৰতীয় দলটোৱে পৰৱৰ্তী পৰ্যায়ত কোৰিয়া আৰু মালয়েছিয়াৰ মাজত শনিবাৰে হ'বলগীয়া ছেমি ফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে জুনিয়ৰ হকী এছিয়া কাপত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নলবাৰী জিলাৰ বানেকুছিত পেপচিকৰ আলু চিপ্ছ প্ৰস্তুতকাৰী উদ্যোগৰ শুভাৰম্ভ। এই উদ্যোগৰ জৰিয়তে নামনি অসমৰ 7,000 কৃষক উপকৃত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অসমক সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে গঢ় দিয়াৰ বাবে IIT গুৱাহাটীৰ এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আহ্বান। আত্মহত্যা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস পালন। আৰু মহিলাৰ জুনিয়ৰ হকী এছিয়া কাপ প্ৰতিযোগিতাত পাকিস্তানক 19-0 গলত পৰাস্ত কৰি ভাৰতীয় দলৰ ছেমি ফাইনেলত স্থান নিশ্চিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজি অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো এটি আলোচনা স্বনিয়োজনৰ বাবে মীন পালন। ইয়াত ভাগ লৈছে গুৱাহাটীৰ কেন্দ্ৰীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মীন বিভাগৰ মীন তথ্য বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মাই। আলোচনাটিৰ আঁত ধৰিছে শিখামণি দত্তই। আজি শুনক এই আলোচনাৰ প্ৰথম ভাগ।
1: সুস্বাদু তথা পুষ্টিকৰ প্ৰাণীৰ প্ৰটিনযুক্ত খাদ্য হিচাপে অসমত মাছৰ বিশেষ সমাদৰ আছে। বিজ্ঞানসন্মতভাৱে মাছ উৎপাদন কৰিবলৈ ইয়াত প্ৰয়োজনীয় পুখুৰী, বিল আৰু অন্যান্য জলাশয়ো বহু পৰিমাণে আছে। এই জলাশয়সমূহত মাছ পোহাৰ ব্যৱস্থা কৰি কেনেদৰে আমি স্বাৱলম্বী হ'ব পাৰোঁ, এই বিষয়ে জানিবলৈ আজি আমি

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচাৰ উপযুক্ত তথা সঠিক সময় ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে কৃষকসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিহেতু মাকৈ খেতি কৰিবৰ কাৰণে দিন চমুচাপি আহিছে, সেয়েহে বতৰ নিৰীক্ষণ কৰি মাটিডোখৰ হাল বাই মৈয়াই মাটিডোখৰ ভালকৈ প্ৰস্তুত কৰি লোৱাৰ ব্যৱস্থা কৰিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজতলিত পেলাইছে, সেইসমূহ বীজতলিত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলিৰ মাটি ভালকৈ শুকাই ল'ব লাগে। তাৰ পাছত বীজতলিৰ মাটি তিয়াই লৈ বগা প্লাষ্টিক দি প্ৰায় 21 দিনমান ঢাকি থ'ব লাগে। ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। এবিঘা মাটিত পুলি ৰুবৰ বাবে বীজতলিত 85 গ্ৰামমান বীজ সিঁচিব লাগে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে, কাৰণ অহা কেইদিনমানত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে অনুকূল, সেয়েহে কৃষকসকলক বিশেষকৈ পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিবলৈ পৰামৰ্শ দিয়া হল। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা কাম আৰম্ভ কৰিব পাৰে। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বানপানীৰ ফলত যদিহে কঠীয়া সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেন্তে কঠীয়াৰ পৰিৱৰ্তে 100 দিনৰ ভিতৰত চপাব পৰা হ্ৰস্বদিনীয়া জাত যেনে লুইট, কপিলি, দিচাং আদিৰ গজালি ওলোৱা বীজ পোনে পোনে মূল পথাৰত এই সপ্তাহৰ ভিতৰতে সিঁচি সম্পূৰ্ণ কৰক। বোকা কৰা মাটিত এই জাতৰ গজালি ওলোৱা বীজ বিঘাই প্ৰতি 8-10 কিলোগ্ৰাম হাৰত সিঁচিব। এই সপ্তাহৰ পৰাই ফুলকবিৰ মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানীজ, পুছা ছিন্থেটিক, পুছা স্নোবল, মেইন ক্ৰপ পাটনা আদি আৰু ব্ৰকলিৰ মধ্যমীয়া জাতৰ বীজ যেনে গ্ৰীণ স্প্ৰাউটিং মিডিয়াম, কৰ্চেইৰ, এমাৰেল্ড, কৰুণা আদি নিৰ্বাচন কৰি নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে সম্ভৱ হলে দীৰ্ঘ সময় ধৰি ধাননি পানীৰ তলত ডুবি থকাৰ পৰা ৰক্ষা কৰিব। ধানৰ পোখা মেলা অৱস্থাত ইউৰিয়া সাৰ প্ৰয়োগ কৰাটো উপযোগী। কৃষকসকলে মৰাপাত গেৰুৱাৰ সময়ত নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিব আৰু অপ্ৰয়োজনীয়ভাৱে অধিক সময় ৰেটিং নকৰিব। ফুলকবি, বন্ধাকবি, ওলকবি, ব্ৰকলি আদিৰ শীতকালীন খেতিৰ বাবে বীজতলি প্ৰস্তুতিৰ কাম সাময়িকভাৱে বন্ধ ৰাখক। বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে অহা কেইদিনত কৃষকসকলে শীতকালীন বেঙেনা বীজ সিঁচা কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। অনুমোদিত জাতবোৰ হ'ল পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা পাৰ্পল লং, পুছা পাৰ্পল ৰাউণ্ড ইত্যাদি। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে যিহেতু কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হল। ডাৱৰমুক্ত বা ফৰকাল বতৰত খেতিয়কসকলক শালি ধানৰ পোখা মেলি থকা অৱস্থাত প্ৰতিবিঘাত 4.5 কিলোগ্ৰাম ইউৰিয়া আৰু প্ৰতিবিঘাত 1.5 কিলোগ্ৰাম ইউৰিয়া মূৰফলীয়া সাৰ হিচাপে প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
5: पुतला बोल रहे
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था, पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी, शुद्धता झलकती थी, हाँ? माटी भी तंदुरुस्त और लोग भी। पहली वाली बात कहाँ,
5: परम तो सब यही डाले हैं।
4: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
5: सच
4: है? रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
5: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: এইবাৰ আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 4,000 টকাৰ পৰা 5,000 টকা, তিয়ঁহ 3,000 টকাৰ পৰা 4,000 টকা, বিলাহী 3,800 টকাৰ পৰা 5,000 টকা, মিঠালাও 1,500 টকাৰ পৰা 2,500 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, গাজৰ 8,000 টকাৰ পৰা 9,000 টকা, জলকীয়া 4,000 টকাৰ পৰা 5,000 টকা, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, ভোল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, মূলা 2,000 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, বন্ধাকবিৰ দৰ প্ৰতি কুইণ্টলত 2,400 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, স্কোৱাছ 1,000 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,500 টকাৰ ভিতৰত, ভেন্দি 4,000 টকাৰ পৰা 5,000 টকা, কচু 3,500 টকাৰ পৰা 4,500 টকা, ফ্ৰেন্স বিন 6,000 টকাৰ পৰা 7,000 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 150 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8,900 টকাৰ পৰা 11,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকাৰ ভিতৰত, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকাৰ ভিতৰত, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 12,000 টকাৰ পৰা 14,000 টকাৰ ভিতৰত, শুকান জলকীয়া 21,000 টকাৰ পৰা 21,500 টকাৰ ভিতৰত, গুড় প্ৰতি কুইণ্টলৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,600 টকাৰ পৰা 6,400 টকা, তামোলৰ প্ৰতিপোনৰ দৰ 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ প্ৰতিটো টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, 15 কেজিৰ বনস্পতি ঘেঁৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধান প্ৰতি কিলোৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছো। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।